0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ খাই খাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে চাৰিগৰাকী ব্যক্তিলৈ বঁটা ঘোষণা, ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি সন্দৰ্ভত মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীৰ ভাষণ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 21 জুনত পুনৰ হ'বলগীয়া নীট নিয়াৰিকৈ সম্পন্ন কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তুতি পৰ্যালোচনা, ডবকা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানৰ প্ৰস্তুতি, অঞ্চলটোৰ 50টা পৰিয়াললৈ চূড়ান্ত জাননী আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত উজবেকিস্তানৰ বিৰুদ্ধে কলম্বিয়াৰ 1-0 গ'লত অগ্ৰগতি। অসম চৰকাৰে সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কালি চাৰিগৰাকী বিশিষ্ট ব্যক্তিলৈ সন্মানীয় বঁটা ঘোষণা কৰিছে। এই অনুসৰি জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ত 2026 বৰ্ষৰ বিষ্ণুৰভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত অহা 20 জুনত হ'বলগীয়া বিষ্ণুৰাভা দিৱসৰ অনুষ্ঠানত আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3 লাখ টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক 3গৰাকীক 2 লাখ টকাকৈ ধনৰাশিও প্ৰদান কৰা হ'ব। কালি এখন সংবাদমেলত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই এই বিষয়ে সদৰি কৰে। মন্ত্ৰীগৰাকীয়ে আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।
1: 3টা বঁটা, এটা হ'ল বিষ্ণু ৰাভা এৱাৰ্ড 2026 আৰু এইটো বঁটা প্ৰতি বছৰে দিয়া হয় 2টা শিতানত, এটা হ'ল ডেন্স আৰু এটা হ'ল ফাইন আৰ্টছ। ঠিক তেনেধৰণে এটা বঁটা ছ'চিয়েল ৱৰ্কৰ ক্ষেত্ৰত সেই বঁটাটো সতী সাধনী বঁটা হিচাপে আমি প্ৰৱৰ্তন কৰিছোঁ। ঠিক তেনেধৰণে অন্য এটা বঁটা, এইটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা, 3 বছৰৰ মূৰে মূৰে আগবঢ়োৱা এই বঁটাটো হৈছে আজানপীৰ এৱাৰ্ড 2025, আগবঢ়োৱা হৈছে শামছুদ্দিন আহমেদ ডাঙৰীয়াক বিষ্ণু ৰাভা এৱাৰ্ড 2026। আমি 2জন ব্যক্তিক আগবঢ়াম, এজন হৈছে মানিক বৰবায়ন আৰু অন্য এগৰাকী ব্যক্তি হ'ল তেখেত মধুসূদন দাস। সতী সাধনী এৱাৰ্ড প্ৰতি 3 বছৰৰ মূৰে মূৰে প্ৰদান কৰা

0: হয়। 2026 বৰ্ষত আমি এই বঁটা প্ৰদান কৰিম এগৰাকী অসমৰ প্ৰতিষ্ঠা মহিয়সী নাৰী শ্ৰদ্ধাৰ গীতা উপাধ্যায় ডাঙৰীয়ানীলৈ।
1: মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে কালি সন্ধিয়া ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু বহু সাংস্কৃতিক সমাজত ইয়াৰ প্ৰভাৱ শীৰ্ষক অনুষ্ঠানত মুখ্য বক্তা হিচাপে ভাষণ দিয়ে। ব্ৰিটিছ সাংসদ বব ব্লেকমেনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত অসমৰ বৈষ্ণৱ সংস্কৃতি, সত্ৰ নামঘৰৰ ব্যৱস্থা আৰু বহু সাংস্কৃতিক সমাজ গঠনত ইয়াৰ ভূমিকা সম্পৰ্কে বিশদভাৱে আলোচনা অনুষ্ঠিত হয়। ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে প্ৰায় 25 মিনিটজোৰা ভাষণত অসমৰ বৈষ্ণৱ সংস্কৃতিৰ মানৱতাবাদী দৰ্শন আৰু বিশ্বজনীন মূল্যবোধৰ সম্পৰ্কে বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ আদৰ্শ, সাম্য, ভাতৃত্ববোধ, সহিষ্ণুতা আৰু মানৱতাবাদী দৰ্শনৰ ওপৰত আলোকপাত কৰে। কয় যে অসমৰ বৈষ্ণৱ আন্দোলন অকল ধৰ্মীয় জাগৰণ নাছিল, বৰং ই আছিল সমাজ সংস্কাৰ, সাংস্কৃতিক ঐক্য আৰু মানৱীয় প্ৰমূল্য প্ৰতিষ্ঠাৰ অনন্য বিপ্লৱ। জাতি, বৰ্ণ, ভাষা আৰু সামাজিক বিভেদৰ ঊৰ্ধত উঠি মানুহক একতাৰ সূত্ৰত বান্ধি ৰখাৰ ক্ষেত্ৰত সত্ৰ নামঘৰসমূহে যুগে যুগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে। সত্ৰাধিকাৰগৰাকীয়ে ভাষণত সত্ৰীয়া নৃত্য, বৰগীত, অংকীয়া নাট, মুখাশিল্প, বৃন্দাবনী বস্ত্ৰ আদি অসমৰ অমূল্য সাংস্কৃতিক সম্পদৰ বিষয়েও আলোচনা কৰে। তেওঁ বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘাত আৰু বিভাজনৰ সময়ত শংকৰী দৰ্শনৰ শান্তি, সহাৱস্থান আৰু পাৰস্পৰিক সন্মানৰ বাণীসমূহ অধিক প্ৰাসংগিক হৈ পৰিছে বুলি মত প্ৰকাশ কৰে। অনুষ্ঠানত ব্ৰিটিছ সাংসদ, সমাজ নেতা, গৱেষক, সাংস্কৃতিক কৰ্মী আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্ৰিটেইনৰ সংসদত বৈষ্ণৱ সংস্কৃতিৰ বিষয়ে ভাষণ দিয়া ৰাজ্যৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক অভিনন্দন জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বাৰ্তাযোগে কয় যে ব্ৰিটিছ সংসদৰ দৰে বিশ্বৰ অন্যতম গণতান্ত্ৰিক আৰু প্ৰভাৱশালী মঞ্চত অসমৰ বৈষ্ণৱ বাণী প্ৰতিনিধিত্ব হোৱাটো অকল আউনীআটী সত্ৰ বা মাজুলীৰ বাবেই নহয়, বৰং সমগ্ৰ অসমবাসীৰ বাবে অবিস্মৰণীয় গৌৰৱৰ ক্ষণ হিচাপে ইতিহাসত লিপিবদ্ধ হৈ ৰব। অহা 21 জুনত দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি পৰীক্ষা নীট নিয়াৰিকৈ অনুষ্ঠিত কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তুতি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰ্যালোচনা কৰে। পৰীক্ষা হ'বলগীয়া জিলাসমূহৰ আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু অন্য বিভাগীয় বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে এই প্ৰস্তুতিৰ বুজ লয়। ৰাজ্যখনৰ 17খন জিলাৰ 87টা কেন্দ্ৰত হ'বলগীয়া এই পৰীক্ষাত 43,319গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। মুখ্যমন্ত্ৰীয়ে কালি পৰ্যালোচনা বৈঠকত এই পৰীক্ষা মুক্ত আৰু নিকাভাৱে অনুষ্ঠিত কৰিবলৈ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক যৌথভাৱে সকলো কেন্দ্ৰ পৰিদৰ্শন কৰি নিৰাপত্তা ব্যৱস্থা আৰু আন্তঃগাঁথনিৰ বুজ লবলৈ নিৰ্দেশ দিয়ে। তদুপৰি পৰীক্ষাৰ আগদিনাই সকলো কেন্দ্ৰতে CCTV ব্যৱস্থা, বায়োমেট্ৰিক সৰঞ্জাম, মোবাইলৰ সংকেতত বাধা প্ৰদান কৰাৰ বাবে বাধ্যতামূলক কাৰিকৰী নিৰীক্ষণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিবলৈ পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা 100 মিটাৰ দূৰত্বলৈকে উপযুক্ত আইনী নিষেধাজ্ঞা জাৰি কৰিবলৈও মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে। তেওঁ লগতে CCTV ফুটেজ নিৰীক্ষণৰ বাবে সকলো জিলাত 1গৰাকীকৈ নডেল বিষয়া নিযুক্তি দি সকলো ফুটেজ আকস্মিকভাৱে পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে। পৰীক্ষাৰ্থীসকল পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে 2তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পাৰ হ'ব লাগিব। তদুপৰি বৈধ প্ৰৱেশ পত্ৰ লগত থকা পৰীক্ষাৰ্থীসকলৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ বাহনসমূহত পৰীক্ষাৰ দিনটোত যাতায়াত বিনামূলীয়া হ'ব। পৰীক্ষা কেন্দ্ৰসমূহত যাতে কোনোৱে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিশেষ ব্যৱস্থা লোৱা হ'ব। পৰীক্ষা কেন্দ্ৰসমূহ 24 ঘণ্টা আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ অধীনত থাকিব। তদুপৰি প্ৰশ্নকাকতসমূহ সামৰিক বাহিনীৰ বিষয়াৰ জৰিয়তে সৰবৰাহ কৰা হ'ব। কাছাৰ জিলাটো নীট সুকলমে পৰিচালনাৰ বাবে জিলা প্ৰশাসনে সকলো পৰীক্ষা কেন্দ্ৰৰ চৌপাশে BNSSৰ 163 ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে। জিলাখনৰ 7টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। জিলা আয়ুক্ত আয়ুষ গাৰ্গে পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ সকলো নিৰ্দেশনা মানি চলিবলৈ জনসাধাৰণক আহ্বান জনাইছে। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ৰাজ্যৰ পৰ্যটন মন্ত্ৰী অজন্তা নেওগে কালি অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে থকা খোৱাৰ ব্যৱস্থা আৰু অন্যান্য প্ৰস্তুতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে পাণ্ডু জাহাজঘাট, কামাখ্যা ৰেল ষ্টেচন আৰু নাহৰবাৰীস্থিত আৱাস শিবিৰসমূহ পৰিদৰ্শন কৰে আৰু সংশ্লিষ্ট বিষয়াসকলক ভক্তসকলৰ সুবিধা, সুৰক্ষা আৰু সুব্যৱস্থাপনা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। কামাখ্যা মন্দিৰৰ সমীপৰ এখন লজত আয়োজিত সংবাদমেলত শ্ৰীমতী নেওগে কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন, পাণ্ডু বন্দৰ আৰু পাণ্ডুৰ নাহৰবাৰীত 3টা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত হেজাৰ হেজাৰ ভক্তৰ বাবে থকা খোৱাৰ সুব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কামাখ্যাধামলৈ উঠি যোৱা পথৰ 100 মিটাৰ দূৰে দূৰে শিবিৰ স্থাপন কৰা হৈছে। তেওঁ লগতে পথত খোৱাপানীৰো পৰ্যাপ্ত দিহা কৰা হৈছে বুলি জানিবলৈ দিয়ে। এইবাৰৰ মেলাত 8 লক্ষাধিক ভক্তৰ

0: সমাগম হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
1: যোৱা দুটা বছৰ 2024 চনত আমাৰ ভাৰতবৰ্ষৰ ভিতৰৰ পৰা প্ৰায় 7,46,046 জন টুৰিষ্টে ইয়াত অংশগ্ৰহণ কৰিছিল আৰু ইয়াত ফৰেন টুৰিষ্টৰ সংখ্যা আছিল 20 জন। সৰ্বমুঠ 7,46,066 জন ভক্তই এই অনুষ্ঠানটোত অম্বুবাচী মহাযুগত অংশগ্ৰহণ কৰিছিল আৰু 2025 চনত আমি দেখিছোঁ যে 7,70,977 জন ইয়াত ভক্তই অংশগ্ৰহণ কৰিছিল ভাৰতৰ ভিতৰত আৰু ভাৰতৰ বাহিৰৰ পৰা যিটো ফৰেন টুৰিষ্ট বুলি কওঁ 42 জনে ইয়াত অংশগ্ৰহণ কৰিছিল আৰু সৰ্বমুঠ ইয়াত 7,72,019 জন ভক্তই অংশগ্ৰহণ কৰিছিল, যিয়ে মই ভাবোঁ যে গোটেই আমাৰ নৰ্থ ইষ্টৰ ভিতৰতে নহয় ভাৰতবৰ্ষৰ ভিতৰতে এক আধ্যাত্মিক পৰিৱেশ ই ৰচনা কৰিছে আৰু আমাৰ দায়িত্ব হৈছে যে এই অনুষ্ঠানটো যিসকল ভক্ত ইয়ালৈ আহিব সেই ভক্তসকলে যাতে এটা সুন্দৰ পৰিৱেশ পায়, আৰামদায়ক এটা সুসংগঠিত পৰিৱেশ নিশ্চিত কৰা আমাৰ সকলোৰে লক্ষ্য।
0: দক্ষিণ নগাঁও বন বিভাগ আৰু হোজাই জিলা প্ৰশাসন ডবকা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলোৱাৰ বাবে সাজু হৈছে। এই অভিযানৰ প্ৰথম পৰ্যায়ত যমুনা মৌদংগা সংৰক্ষিত বনাঞ্চলৰ উদমাৰী টঙীয়া গাঁৱত উচ্ছেদ চলোৱা হ'ব। বন বিভাগে এই সংক্ৰান্তত কালি অঞ্চলটোৰ 50টা পৰিয়াললৈ চূড়ান্ত জাননী জাৰি কৰে। এই পৰিয়ালসমূহক 15 দিনৰ ভিতৰত সংৰক্ষিত বনাঞ্চল ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। যিসকলৰ হাতত ভূমিৰ কোনো বৈধ নথি পত্ৰ আছে তেওঁলোকক এসপ্তাহৰ ভিতৰত সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত এই নথি দাখিল কৰিবলৈ কোৱা হৈছে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বৈধ নথি দিব নোৱাৰিলে আইনী ব্যৱস্থাৰে উচ্ছেদ কৰা হ'ব বুলি জাননীত উল্লেখ কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি 9 জুলাইৰ পাছত দ্বিতীয় পৰ্যায়ত সংৰক্ষিত বনাঞ্চলত বাস কৰি থকা আন 152টা পৰিয়ালকো উচ্ছেদ কৰা হ'ব। উল্লেখযোগ্য যে জানুৱাৰীত চলা উচ্ছেদ অভিযানৰ সময়ত এই পৰিয়ালকেইটাক সাময়িকভাৱে উচ্ছেদৰ আওতাৰ বাহিৰত ৰখা হৈছিল। সেই সময়ত সৰ্বোচ্চ ন্যায়ালয়ত বিষয়টো বিচাৰাধীন হৈ থকা বাবে প্ৰশাসনে উচ্ছেদ স্থগিত ৰাখিছিল, কিন্তু বৰ্তমান কোনো আইনী বাধা নথকাৰ পৰিপ্ৰেক্ষিতত বন বিভাগ সম্পূৰ্ণ সংৰক্ষিত বনাঞ্চলখন দখলমুক্ত কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। সমগ্ৰ শিক্ষা অসমে ৰাজ্যৰ 39,415 বিদ্যালয়লৈ 2026-27 বৰ্ষৰ বাবে বাৰ্ষিক অনুদানৰ 10% ধন মোকলাই দিছে। সমগ্ৰ শিক্ষাৰ কাৰ্যবাহী সঞ্চালক বিপুল কুমাৰ দাসে কালি এই সন্দৰ্ভত সকলো জিলাৰ মিছন সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰে। এই পত্ৰত অনুদানৰ ধন ব্যৱহাৰ সন্দৰ্ভত যাৱতীয় নিৰ্দেশনা দিয়া হৈছে। পত্ৰত উল্লেখ কৰা অনুসৰি বাৰ্ষিক অনুদানৰ ধনেৰে বিদ্যুতৰ মাচুল পৰিশোধ কৰা বিষয়টোক অগ্ৰাধিকাৰ দিবলৈ কোৱা হৈছে। আনহাতে অনুদানৰ 10% স্বচ্ছতা কাৰ্যসূচীত ব্যয় কৰিব লাগিব বুলিও নিৰ্দেশ দিয়া হৈছে। নীতি নিৰ্দেশনা মানি 25 জুনৰ ভিতৰত এই ধনৰাশি ব্যয় কৰিবলৈ বিদ্যালয়সমূহক নিৰ্দেশ দিয়া হৈছে। ফিফা বিশ্বকাপ ফুটবলৰ মেক্সিকোত অনুষ্ঠিত কে গ্ৰুপৰ এখন খেলত কলম্বিয়া উজবেকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। খেলখনৰ প্ৰথমাৰ্ধৰ সমাপ্তিলৈ কলম্বিয়া 1-0 গ'লত আগবাঢ়ি আছে। ইয়াৰ আগেয়ে খানা আৰু পানামাৰ মাজত টৰণ্টো ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এলৰ এখন খেলত খানাই পানামাক 1-0 গ'লত পৰাস্ত কৰে। আন এখন খেলত ইংলেণ্ডে ক্ৰোৱেছিয়াৰ বিৰুদ্ধে 4-2 গ'লত জয়লাভেৰে নিজৰ অভিযান আৰম্ভ কৰিছে। প্ৰতিযোগিতাৰ আন এখন খেলত পৰ্টুগাল কংগোৰ বিৰুদ্ধে 1-1 গ'লত ড্ৰতে সন্তুষ্ট থাকিবলগীয়া হয়। মহিলাৰ টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কালি ভাৰতে নেডাৰলেণ্ডছক 95 ৰাণৰ ব্যৱধানত পৰাস্ত কৰে। লিডছৰ হেডিংলিত অনুষ্ঠিত গ্ৰুপৰ খেলখনত প্ৰথমে বেটিং কৰি ভাৰতে স্মৃতি মান্ধানাৰ 74 আৰু শেফালী বাৰ্মাৰ 55 ৰাণৰ অৰিহণাৰে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 210 ৰাণৰ বিজয় লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰ নেডাৰলেণ্ডছে 17 অভাৰ আৰু 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 114 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ শ্ৰীচৰণীয়ে 4টা উইকেট দখল কৰে। স্মৃতি মান্ধানাক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ঘোষণা কৰা হয়। জাহ্নৱী কাশ্যপে গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত 79 সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় একুৱেটিক চেম্পিয়নশ্বিপৰ মহিলাৰ 200 মিটাৰ ফ্ৰী ষ্টাইল শিতানত কালি ৰূপৰ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। জাহ্নৱীয়ে 2 মিনিট আৰু 5.93 ছেকেণ্ডত সাঁতোৰ সম্পূৰ্ণ কৰি দ্বিতীয় স্থান দখল কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
2: বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত অনুষ্ঠিত হোৱা কেইবাটাও অভিলেখ তথা কেইবাগৰাকী খেলুৱৈৰ দুৰ্দান্ত প্ৰদৰ্শনৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইবাখনো বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ এটা মুখ্য বাতৰিৰূপে প্ৰকাশ কৰা হৈছে। আমাৰ অসম কাকতে এই সম্পৰ্কীয় এটা বাতৰি, অনবদ্য হেট্ৰিকেৰে মেছিৰ শেষ বিশ্বকাপৰ যাদুকৰী আৰম্ভ, এমবাপেৰ অভিলেখ অপ্ৰতিৰোধ্য হালাণ্ড শিৰোনামেৰে প্ৰকাশ কৰিছে দৈনিক অসম কাকতত। একেটা বাতৰিৰ শিৰোনাম, এতিয়াও আৰ্জেণ্টিনাৰ অদমনীয় নায়ক, বিশ্বকাপৰ সৰ্বোচ্চ গোলৰ ক্লোজৰ ৰেকৰ্ড স্পৰ্শ, হেট্ৰিক, মেছি মেজিকত মুগ্ধ ক্ৰীড়া সমাজ। অসমে প্ৰতিদিন কাকতে বাতৰিটো মহানায়ক মেছিৰ অবিশ্বাস্য হেট্ৰিকত প্ৰাণৰ সঞ্চাৰ বিশ্বকাপত শীৰ্ষকেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। ফ্ৰান্সত অনুষ্ঠিত G7 সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ তথা বিভিন্ন বিশ্ব নেতাৰ সৈতে হোৱা আলোচনাৰ প্ৰসংগও আজিৰ কাকতসমূহে প্ৰাধান্য দিছে।

দৈনিক জনমভূমি কাকতত বাতৰিটো কেতবোৰ উন্নত দেশৰ মানসিকতালৈ আঙুলিয়াই জি ছেভেন শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে ক'লে আস্থা পুনৰস্থাপনৰ ওপৰত নিৰ্ভৰ কৰিছে বিশ্বৰ ভৱিষ্যত। আৰু দ্য আছাম ট্ৰিবিউন কাকতে টকছ অন জি ছেভেন ছামিট ছেডলাইনছ ট্ৰাম্প প্ৰেজেছ মোদী এজ টাফ নেগোচিয়েটৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিয়েল কাকতত অসমত শীঘ্ৰে আৰম্ভ হ'বলগীয়া ড্ৰোনযোগে ডাক সেৱা সম্পৰ্কীয় এটা খবৰৰ শীৰ্ষক আছাম ছেট ফৰ ড্ৰোন পোষ্টেল ডেলিভাৰী 40 ৰুটছ আইডেণ্টিফাইড। নিয়মীয়া বাৰ্তা কাকতে অসমৰ বৈষ্ণৱীয় আৰু সত্ৰীয়া সংস্কৃতিৰ ইতিহাসত নতুন অধ্যায় ৰচনাৰে আউনীআটী সত্ৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে ব্ৰিটিছ সংসদত বৈষ্ণৱীয় সংস্কৃতি আৰু বহু সাংস্কৃতিক সমাজত দিয়া প্ৰভাৱ শীৰ্ষক অনুষ্ঠানত মুখ্য বক্তাৰূপে ভাষণ প্ৰদান কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। পুনৰ অনুষ্ঠিত হ'বলগীয়া 2026 বৰ্ষৰ নীট পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰশাসনৰ সৈতে মিলিত হোৱাৰ পৰ্যালোচনা বৈঠকৰ বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে ৰাভা দিৱসৰ সৈতে সংগতি ৰাখি আজান পীৰ বিষ্ণু ৰাভা আৰু সতী হাতনী বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰাৰ বাতৰি এটা দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি পুনৰ

0: অসমত শীঘ্ৰে আৰম্ভ হ'বলগীয়া ড্ৰোনযোগে ডাক সেৱা সম্পৰ্কীয় এটা খবৰৰ শীৰ্ষক আসাম ছেট ফৰ ড্ৰোন পোষ্টেল ডেলিভাৰী 40 ৰুটছ আইডেণ্টিফাইড। নিয়মীয়া বাৰ্তাকাকতে অসমৰ বৈষ্ণৱী আৰু সত্ৰীয়া সংস্কৃতিৰ ইতিহাসত নতুন অধ্যায় ৰচনাৰে আউনীআটী সত্ৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে ব্ৰিটিছ সংসদত বৈষ্ণৱীয় সংস্কৃতি আৰু বহু সাংস্কৃতিক সমাজত ইয়াৰ প্ৰভাৱ শীৰ্ষক অনুষ্ঠানত মুখ্য বক্তাৰূপে ভাষণ প্ৰদান কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। পুনৰ অনুষ্ঠিত হ'বলগীয়া 2026 বৰ্ষৰ নীট পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰশাসনৰ সৈতে মিলিত হোৱাৰ পৰ্যালোচনা বৈঠকৰ বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে ৰাভা দিৱসৰ সৈতে সংগতি ৰাখি আজান পীৰ বিষ্ণু ৰাভা আৰু সতী সাধনী বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰাৰ বাতৰি এটা দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ যাওঁ।
1: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে 4গৰাকী ব্যক্তিলৈ বঁটা ঘোষণা। ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি সন্দৰ্ভত মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীৰ ভাষণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 21 জুনত পুনৰ হ'বলগীয়া নীট নিয়াৰিকৈ সম্পন্ন কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তুতি পৰ্যালোচনা। দবকা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানৰ প্ৰস্তুতি। অঞ্চলটোৰ 50টা পৰিয়াললৈ চূড়ান্ত জাননী। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত উজবেকিস্তানৰ বিৰুদ্ধে কলম্বিয়াৰ 2-1 গ'লত অগ্ৰগতি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষণিক পাছতেই জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত আৰু ফ্ৰান্সৰ মাজত অৰ্থনৈতিক আৰু ঔদ্যোগিক সহযোগিতা বৃদ্ধিৰ প্ৰচেষ্টাৰ অংশ হিচাপে আজি পেৰিছত ফ্ৰান্সৰ আগশাৰীৰ ব্যৱসায়ীসকলৰ সৈতে উচ্চ পৰ্যায়ৰ এলানি বৈঠকত মিলিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি নতুন দিল্লীত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এখন সৰ্বাত্মক বৈঠকত উত্তৰ পূৰ্বাঞ্চলত ৰূপায়িত অভ্যন্তৰীণ জলপথ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু বন্দৰত 2টা শিবিৰ স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ 12 বছৰীয়া উন্নয়ন যাত্ৰা উপলক্ষে শিলচৰত আজি প্ৰাকৃতিক আৰু জৈৱিক কৃষি সন্দৰ্ভত এখন কৰ্মশালা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। প্ৰচণ্ড গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জিলাখনৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্মৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে। শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত আজি অসম দৰ্শন আঁচনিৰ অধীনত ধৰ্মীয় আৰু ঐতিহাসিক স্থানসমূহৰ বাবে আৰ্থিক অনুদানৰ চেক প্ৰদান কৰা হয়। অসম চৰকাৰে সমাজ, সাহিত্য, সংস্কৃতি আৰু কলা জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে কালি 4গৰাকী বিশিষ্ট ব্যক্তিলৈ সন্মানীয় বঁটা ঘোষণা কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 9:30 বজাত হ'বলগীয়া গ্ৰুপ এৰ এখন খেলত চেকিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 5:15 বজাত শুনিবলৈ পাব।

0: ৰাতিপুৱা মই কালি ভতিজাৰ ঘৰৰ পৰা আহিলোঁ। মই দেখি আচৰিত হৈ গ'লোঁ যে সিহঁতে দিনটো এচি লগাই থাকে, সদায় ৱাশ্বিং মেচিন চলায়, ঘৰত দুটাকৈ ফ্ৰিজ আছে, তথাপিও তাৰ বিজুলী বিল কিমান আহে জানা? শূন্য। মই সোধাত ভতিজাই ক'লে,
1: খুৰা, এই সকলো ওপৰৱালাৰ দয়া, মানে চ'লাৰ পেনেলৰ।
0: মই ভাবিলোঁ এতিয়া আৰু লগাবই লাগিব। পি এম সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা, যোগদান কৰিবলৈ পঞ্জীয়ন কৰক পি এম সূৰ্যঘৰ ডট জি অ' ভি ডট আই এন।
2: यार कोई ऐसी लाइफ इंश्योरेंस पॉलिसी बताओ जिसमें कम प्रीमियम हो, बोनस भी अच्छा मिले और भरोसे वाला भी हो।
3: TLI है ना?
4: सरकारी कर्मचारी के साथ साथ सभी प्रोफेशनल, ग्रेजुएट और डिप्लोमा होल्डर्स ले सकते हैं TLI पॉलिसी का फायदा, और साथ में पोस्टल डिपार्टमेंट का भरोसा भी। अपने नजदीकी पोस्ट ऑफिस से आज ही संपर्क करें या लॉग इन करें indiapost.gov.in पर।
5: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত শিক্ষা বিভাগৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত, অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ প্ৰস্তুতি অব্যাহত, মেলাৰ বাবে 24 গৰাকী অসামৰিক সেৱাৰ বিষয়াক দায়িত্ব অৰ্পণ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰৰ 12 বছৰ পূৰ্তি উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন, কাৰ্বি কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ সদস্যসকলৰ আজি শপত গ্ৰহণ, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা গ্ৰুপ এৰ এখন খেলত চেকিয়া আৰু দক্ষিণ আফ্ৰিকা মুখামুখি। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা, আৰু মোৰ সৈতে আছে পুলক গগৈ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি শিক্ষা বিভাগৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিদ্যালয়, মাধ্যমিক, উচ্চ আৰু কাৰিকৰী শিক্ষা খণ্ডৰ সামগ্ৰিক অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। তদুপৰি উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ বাজেট প্ৰস্তাৱৰ লগতে বৰ্তমান

0: ৰূপায়ণ হৈ থকা আঁচনিসমূহৰ পৰ্যালোচনা তথা শিক্ষা বিভাগৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহ পৰ্যালোচনা কৰা হয়। ডক্টৰ শৰ্মাই এই বৈঠকতে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ৰূপায়ণ, বিনামূলীয়া স্কুটি, চাইকেল আৰু পাঠ্যপুথি বিতৰণৰ উপৰি বিনামূলীয়া নামভৰ্তি আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে চৰকাৰী আদৰ্শ মহাবিদ্যালয়, চাহ বাগিচা আদৰ্শ বিদ্যালয় আৰু শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰো মূল্যায়ন কৰে। শক্তিপীঠ কামাখ্যাধামত হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে অহা 22 জুনৰ পৰা কামাখ্যা মন্দিৰত হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে 24 গৰাকী অসামৰিক সেৱাৰ বিষয়াক দায়িত্ব অৰ্পণ কৰিছে। আজি কামাখ্যা দেৱালয়ত আয়োজিত এখন সংবাদমেলত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পালে অম্বুবাচী মেলাৰ যাৱতীয় ব্যৱস্থাপনা সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা কৰে। তেওঁ কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু বন্দৰত 2টা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত হেজাৰ হেজাৰ ভক্তৰ বাবে থকা খোৱা, চিকিৎসা, অনাময় আদিৰ সুব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু বন্দৰত স্থাপন কৰা শিবিৰৰ মাজত যাতায়াতৰ বাবে প্ৰশাসনৰ ফালৰ পৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ ব্যৱস্থা থাকিব বুলি জানিবলৈ দিয়ে। ইয়াৰ বিপৰীতে শিবিৰৰ পৰা মন্দিৰলৈ যোৱাৰ বাবে কোনো ধৰণৰ পৰিবহণ ব্যৱস্থা নাথাকিব। ভক্তসকলৰ সুবিধাৰ্থে নাৰ্চাৰী পইণ্ট, নীলাচল পাহাৰৰ ওপৰত, মন্দিৰৰ পশ্চিম প্ৰৱেশদ্বাৰৰ সমীপত আৰু প্ৰশান্তি লজৰ ওচৰত মুঠ 4টা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নিয়ন্ত্ৰণ কক্ষসমূহত জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু বিভিন্ন বিভাগৰ লোকসকল থকাৰ উপৰি 700-800 মিটাৰৰ দূৰে দূৰে 7টা স্থানত স্থাপন কৰা হেল্প ডেস্কত 3জনকৈ বিষয়া থাকিব। ভক্তসকলৰ সুবিধাৰ্থে মন্দিৰৰ তলৰ পৰা ওপৰলৈ কাৰ্পেটৰ ব্যৱস্থা থাকিব আৰু গৰমৰ প্ৰতি লক্ষ্য ৰাখি জলবৰ্ডৰ পাইপেৰে পথৰ ওপৰত পানী ছটিওৱাৰ ব্যৱস্থা কৰা হ'ব বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। ইপিনে অম্বুবাচী মেলা সন্দৰ্ভত মা কামাখ্যা মন্দিৰৰ কৰ্তৃপক্ষই পৃথকে আয়োজন কৰা এখন সংবাদমেলত মুখ্য দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি আৰু নিবৃত্তিৰ বিষয়ে এইদৰে প্ৰকাশ কৰে।
1: এইবেলি আমাৰ অম্বুবাচী মহাযোগৰ 2026 বৰ্ষৰ অহা 22 জুন তাৰিখে ৰাতি 9:08:42 যোৱাত প্ৰবৃত্তি হ'ব আৰু আমাৰ দেৱালৰ পৰম্পৰা অনুযায়ী 3দিনলৈকে আমাৰ মন্দিৰ বন্ধ থাকে। অৰ্থাৎ এইবেলি আমাৰ 23 তাৰিখ, 24 তাৰিখ আৰু 25 তাৰিখে বন্ধ থাকিব আৰু 26 তাৰিখে ৰাতিপুৱাই দেৱীৰ স্নান পৰ্ব আৰু নিত্য পূজা সমাপনৰ পিছত আমি দেৱীৰ দুৱাৰ মুকলি কৰি দিম তীৰ্থযাত্ৰীৰ কাৰণে। অম্বুবাচী মেলা পৰিচালনা কমিটি এখন গঠন কৰি দিওঁ। তেওঁলোকে কিছু বস্তু আমাৰ যিখিনি কৰণীয় ইতিমধ্যে কৰিছে আৰু লগতে আমাৰ প্ৰতি বছৰে জিলা প্ৰশাসন, পুলিচ প্ৰশাসন আৰু অসম চৰকাৰৰ সহযোগিতাত আমি মেলাখন সুপৰিচালনা কৰি আহিছোঁ। এইবেলিও আমি পৰিচালনাৰ কাৰণে আগবাঢ়িছোঁ।
0: বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি প্ৰয়াত কবি জোনমণি দাসৰ পৰিয়ালক সাক্ষাৎ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনসংযোগ অভিযানৰ অংশ হিচাপে শিৱসাগৰৰ থানামুখত থকা প্ৰয়াত দাসৰ বাসগৃহত গৈ তেওঁৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে মাৰ্ঘেৰিটা পৰিয়ালৰ উদ্যোগত চলি অহা সাহিত্যিক দেওৰাম তাছা সোঁৱৰণী স্কলাৰশ্বিপৰ অধীনত জোনমণি দাসৰ জ্যেষ্ঠ সন্তানৰ শিক্ষাৰ ব্যয় বহন কৰাৰ কথা ঘোষণা কৰে। তেওঁ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি পৰা অনুমোদিত 1,00,000 টকাৰ আৰ্থিক সাহায্যও অচিৰেই পৰিয়ালক প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে।
2: অতি প্ৰতিভাৱান অসমীয়া এজনৰ ভিতৰত আমাৰ ভাতৃ জোনমণি দাস অন্যতম। আজি অকালতে তেওঁ আমাৰ পৰা কায়িকভাৱে হেৰাই গ'ল। বিপদৰ সময় পৰিয়ালটোৰ ওচৰত আমি থিয় হৈছোহি। 2টা কণ কণ শিশু কিশোৰ আছে জোনমণিৰ, এতিয়া এটা হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে ল'ৰাটোৱে। গতিকে আমাৰ পৰিয়ালৰ তৰফৰ পৰা বিগত বহু বছৰ জুৰি, প্ৰায় 16-17 বছৰ জুৰি সাহিত্যিক দেওৰাম তাছা সোঁৱৰণী এটা স্কলাৰশ্বিপ দি আহিছো। বৰ বেছি প্ৰচাৰ নাই, নাজানে মানুহে। সেইটোৰ অধীনতে আমি জোনমণিৰ জ্যেষ্ঠ সন্তানৰ 2 বছৰৰ যিটো হায়াৰ ছেকেণ্ডেৰী ফিজ, সেই গোটেইটো আজি একেলগে জোনমণি মাকৰ হাতত, সহধৰ্মিনীৰ হাতত আমি অৰ্পণ কৰিলো। মাকো আছিল উপস্থিত। তাৰ উপৰঞ্চি ইতিমধ্যে ঘোষণা কৰি থোৱা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ 1,00,000 টকাৰ এটা অনুদানো এমাহৰ ভিতৰতে আমি 1,00,000 টকা এটাও মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা আমি তেখেতৰ পৰিয়ালৰ হাতত অৰ্পণ কৰিম।
0: অহা 21 জুন দেওবাৰে হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট 2026ৰ পুনৰ পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে আজি যোৰহাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত তথা জিলা উন্নয়ন আয়ুক্ত শ্যামল ক্ষেত্ৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ ল'বলগীয়া পদক্ষেপসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। বৈঠকত জিলা

0: আৰক্ষী অধীক্ষক, অতিৰিক্ত জিলা আয়ুক্ত, চক্ৰ বিষয়া, সংশ্লিষ্ট পৰীক্ষা কেন্দ্ৰসমূহৰ অধ্যক্ষ তথা অধ্যাপকসকল, সহকাৰী আয়ুক্তসকল, আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে আন সংশ্লিষ্ট বিভাগৰ বিষয়াসকলো উপস্থিত থাকে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
1: বৰপেটা জিলাৰ সৰুক্ষেত্ৰী, গুমা ফুলবাৰী, মন্দিয়া আৰু পাকা বেতবাৰী উন্নয়ন খণ্ডত আজি একোটাকৈ জনকল্যাণমূলক শিবিৰ অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 12 বছৰীয়া কাৰ্যকালৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই শিবিৰত চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱা হয়। লগতে চৰকাৰৰ বিভিন্ন বিভাগৰ উদ্যোগত অনুষ্ঠিত প্ৰদৰ্শনীত বিভাগসমূহৰ মুৰববী তথা বিশেষজ্ঞ প্ৰতিনিধিসকল উপস্থিত থাকে। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা সমল ব্যক্তিৰূপে উপস্থিত থাকে। তেওঁ নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত যোৱা 12 বছৰত দেশে লাভ কৰা প্ৰগতিৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত উপস্থিত থকা বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসে প্ৰশাসন আৰু চৰকাৰৰ কাম কাজক ৰাইজৰ ওচৰ চপাই নিয়াৰ বাবে এই শিবিৰ অনুষ্ঠিত কৰা হয় বুলি উল্লেখ কৰে। অনুষ্ঠানত বৰপেটাৰ উন্নয়ন আয়ুক্তৰ লগতে কেইবাগৰাকীও জিলা আয়ুক্তও উপস্থিত থাকে। কাৰ্বি আংলঙৰ ডিফুতো আজি জনকল্যাণ শিবিৰ আয়োজন কৰা হয়। ডিফুৰ চাৰ্চিং কেৰম টাউন হলত অনুষ্ঠিত কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা ৰংখাং বিধানসভা সমষ্টিৰ বিধায়ক তুলিৰাম ৰংহাং মুখ্য অতিথি হিচাপে উপস্থিত থাকে। পাহাৰীয়া জিলাখনত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিসমূহ সুফলভাৱে জনসাধাৰণে লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে। শোণিতপুৰ জিলাতো আজি 3দিনীয়া কাৰ্যসূচীৰে জনকল্যাণ শিবিৰ আৰম্ভ হৈছে। জিলাখনৰ সকলো উন্নয়ন খণ্ডতে আজি আৰম্ভ হোৱা এই শিবিৰৰ পৰহিলৈ সামৰণি পৰিব। ইপিনে ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনৰ উদ্যোগত হাইলাকান্দি জিলাত আজিৰে পৰা 3দিনীয়াকৈ জনকল্যাণ শিবিৰ অনুষ্ঠিত হৈছে। হাইলাকান্দিৰ বিধায়ক ডাঃ মিলন দাসে আজি এই শিবিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ওদালগুৰি জিলাতো আজি প্ৰধানমন্ত্ৰীৰ 12 বছৰীয়া কাৰ্যকালৰ সৈতে সংগতি ৰাখি বিজেপিৰ ওদালগুৰি জিলা কৃষক মৰ্চাৰ উদ্যোগত আৰু জিলা কৃষি বিভাগৰ সহযোগত টংলাত জৈৱিক কৃষি সম্পৰ্কীয় বিশেষ কৰ্মশালা অনুষ্ঠিত হয়। শ্বহীদ সুজিত নাৰ্জাৰীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কৰ্মশালাত বিধায়ক বিকন চন্দ্ৰ ডেকাৰ লগতে ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ বিষয়া আৰু কে ভি কেৰ কেইবাগৰাকীও বিজ্ঞানী উপস্থিত থাকে। ৰাজ্যৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে বৰাক উপত্যকাৰ পথ আৰু যোগাযোগ আন্তঃগাঁথনিৰ উন্নয়নৰ পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। উপত্যকাটোত যোগাযোগ ব্যৱস্থা অধিক উন্নত, সুৰক্ষিত আৰু আধুনিক কৰি গঢ়ি তোলাৰ বাবে বিভিন্ন প্ৰকল্প অব্যাহত আছে আৰু ভালেমান প্ৰকল্পৰ কামৰ সন্দৰ্ভত বৰ্তমান আলোচনা অব্যাহত আছে। বিশেষকৈ মালিদহৰ পৰা বদৰপুৰলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ পুনৰ নিৰ্মাণৰ কাম, শিলচৰ চহৰৰ কেপিটেল পইণ্টৰ পৰা ৰাংগিৰ খাৰিলৈ আৰু পয়লা পুলৰ পৰা কুমাৰচৰলৈ যোৱাৰ পথৰ লগতে শিলচৰ জিৰিবাম সংযোগী পথৰ নিৰ্মাণৰ অগ্ৰগতিৰ সন্দৰ্ভত তেওঁ সবিশেষ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কয় যে বৰাক উপত্যকা আৰু জনসাধাৰণৰ যাতায়াত ব্যৱস্থা সহজ তথা সুৰক্ষিত কৰি তোলাৰ বাবে এই প্ৰকল্পসমূহৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে সমাপ্ত কৰা হ'ব। বিশ্বনাথ জিলা অসামৰিক চিকিৎসালয়ত আজি বিগত 2টা বৰ্ষত 1000ৰো অধিক সৰ্পদংশন ৰোগী সুস্থ কৰি তোলা চিকিৎসক তথা চিকিৎসা কৰ্মীসকলক বিশেষভাৱে অভিনন্দন জনোৱা হয়। উল্লেখযোগ্য যে সৰ্পবান্ধৱ হিচাপে পৰিচিত সৌৰভ বৰকটকীৰ সৌজন্যত বিগত 2টা বৰ্ষত তেওঁলোকে সাপে খুটা লোকসকলক চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তুলিছে। এই ক্ষেত্ৰত চিকিৎসালয়খনৰ অধীক্ষক ডাঃ ৰিপন চুটিয়াই বিশেষভাৱে সেৱা আগবঢ়ায়। অনুষ্ঠানৰ আৰম্ভণিতে জিলা আয়ুক্ত লক্ষ্মীনন্দন চৌহৰীয়াই চিকিৎসালয় চৌহদত এটা ৰুদ্ৰাক্ষৰ পুলি ৰোপণ কৰে। জিলা আয়ুক্তগৰাকীয়ে সকলো চিকিৎসা কৰ্মী তথা সৰ্পবান্ধৱসকলৰ শলাগ লোৱাৰ লগতে অনাগত দিনত চিকিৎসালয়খনত 2খন ICU বিচনাৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে।
2: সেইটো সাংঘাতিকভাৱে এটা এক্সেপশ্যনেল ছাৰ্ভিচ দি আছে আমাৰ বিশ্বনাথ সামৰিক চিকিৎসালয়ৰ ফালৰ পৰা, আৰু এইটো ক্ষেত্ৰত ডক্টৰ ৰিপুণ চুটিয়া, ইয়াৰে অধীক্ষক, আৰু তেখেতৰ টীম, তেখেতসকলে সকলোৰে জ্ঞাত যথেষ্ট এইটো ইমান এটা গুৰুত্বপূৰ্ণ, কাৰণ সৰ্পদংশন যিটো চিকিৎসাৰ প্ৰয়োজন হয়, তৎকালীনভাৱে প্ৰয়োজন হয় আৰু মানুহৰ মাজত সচেতনতাৰো প্ৰয়োজন। গতিকে ইয়াতে মই জানিব পৰাৰ মতে এইটো ইনচেপশ্যনৰ পৰা এতিয়ালৈকে 1000তকৈ বেছি সৰ্পদংশনত হেৰি হোৱা ভিক্টিম চিকিৎসা কৰিছে ইয়াতে, আৰু কেজুৱেলিটি ৰেট অলমষ্ট নিল, জিৰ'। গতিকে সেইটো এটা সাংঘাতিক, এগেইন এটা এক্সেপশ্যনেল কথা। গতিকে আজি দিনটোত আমাৰ সৌৰভ বৰকটকী ডাঙৰীয়া সৰ্পবান্ধৱ হিচাপে তেখেতৰ খ্যাতি আছে।
1: মিজোৰামৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনৰ বাবে আজি মিজোৰাম বিধানসভাৰ মুঠ 40গৰাকী সদস্যৰ ভিতৰত 36গৰাকীয়ে ভোটদান কৰে। এগৰাকী চৰকাৰী বিষয়াই জনোৱা মতে ৰাজ্যখনৰ বিধানসভা প্ৰাংগণত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত পুৱা 9 বজাৰ পৰা ভোটগ্ৰহণ অনুষ্ঠিত হয়। বিয়লি 4 বজাত ভোটগ্ৰহণৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল যদিও দিনৰ প্ৰায় 11 বজাতে ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হয়। মুখ্যমন্ত্ৰী লাল ডুহুমা আৰু গৃহমন্ত্ৰী কে চাবডাংগাকে ধৰি শাসনাধিষ্ঠিত জোৰাম পিপলছ মুভমেণ্টৰ 26জন সদস্য

0: আৰু বিৰোধী মিজো নেচনেল ফ্ৰণ্টৰ 10 বিধায়কে ভোটদান কৰে। বিজেপিৰ 2 বিধায়ক আৰু কংগ্ৰেছৰ একমাত্ৰ বিধায়কজন ভোটগ্ৰহণৰ পৰা বিৰত থকাৰ বিপৰীতে জোৰাম পিপলছ মুভমেণ্ট দলৰ এজন বিধায়ক স্বাস্থ্যজনিত কাৰণৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিলে। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
1: কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকলে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডঃ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত শপত গ্ৰহণ কৰে। নৱগঠিত পৰিষদৰ 26 সদস্যক ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ সচিব সুষমা হাজৰিকাই শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত অংশ লৈ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে চাৰ্চিং ইংটিৰ নেতৃত্বত গঠন হোৱা কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সকলো সদস্যলৈ অভিনন্দন জ্ঞাপন কৰে। ডাঃ পেগুৱে কাৰ্বি সমাজ কল্যাণ, সবলীকৰণ আৰু উন্নয়নৰ বাবে এই পৰিষদখনে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু কাৰ্বি উগ্ৰপন্থী সংগঠনৰ মাজত 2021 স্বাক্ষৰিত কাৰ্বি শান্তি চুক্তি অনুসৰি কাৰ্বি আংলঙৰ 6 অনুসূচীভুক্ত এলেকাৰ বাহিৰত বসবাস কৰা কাৰ্বি জনগোষ্ঠীৰ লোকসকলৰ কল্যাণ আৰু স্বাস্থ্য সুৰক্ষিত কৰাৰ উদ্দেশ্যে কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হৈছিল। ৰাজ্যৰ পশুপালন খণ্ডত কৃত্ৰিম প্ৰজনন পদ্ধতিৰ আধুনিকীকৰণ, ৰাষ্ট্ৰীয় ডিজিটেল পশুধন অভিযানৰ ৰূপায়ণ আৰু সংশ্লিষ্ট কাৰ্যকলাপ সন্দৰ্ভত কাইলৈ সজাগতা কাৰ্যসূচী অনুষ্ঠিত হ'ব। খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত হ'বলগীয়া এই কাৰ্যসূচীত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী নীলিমা দেৱী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত মুখ্য সচিব কৈলাশ চান্দ চামাৰিয়া, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সচিব, সঞ্চালক আৰু বিভিন্ন জিলাৰ পৰা অহা পশুপালন আৰু পশু চিকিৎসা বিষয়াসকল উপস্থিত থাকিব। এই অনুষ্ঠানতে আফ্ৰিকান চোৱাইন ফিভাৰ, হাঁহ কুকুৰা পালন আৰু পশুধনৰ কৃত্ৰিম প্ৰজনন সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰা 3 আদৰ্শ পৰিচালনা পদ্ধতি মুকলি কৰা হ'ব। ইয়াৰ লগতে অলপতে প্ৰশিক্ষণ লাভ কৰা পশুধন প্ৰজনন কৰ্মীসকলৰ ভাট্টা, প্ৰমাণ পত্ৰ আৰু কৃত্ৰিম প্ৰজনন সঁজুলি প্ৰদান কৰা হ'ব। অনুষ্ঠানত এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা আমেৰিকাৰ আটলাণ্টা ষ্টেডিয়ামত হ'বলগীয়া গ্ৰুপেৰ এখন খেলত চেকিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 9:30 বজাত আৰম্ভ হ'ব। চেকিয়াই ইয়াৰ পূৰ্বে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে 2-1 গলৰ ব্যৱধানত পৰাস্ত হোৱাৰ পাছত আজিৰ খেলত পইণ্ট জয়ৰ বাবে আপ্ৰাণ চেষ্টা চলাব। একেদৰে দক্ষিণ আফ্ৰিকায়ো পূৰ্বৰ খেলত মেক্সিকোৰ হাতত 2-0 গলত পৰাস্ত হোৱাৰ পাছত প্ৰতিযোগিতাত প্ৰথমটো পইণ্ট অৰ্জনৰ বাবে চেষ্টা চলাব। প্ৰতিযোগিতাত ভাৰতীয় সময় অনুসৰি আজি নিশা 12:30 বজাত হ'বলগীয়া আন এখন খেলত ছুইজাৰলেণ্ড বছনিয়া আৰু হাৰ্জে গোভনিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত শিক্ষা বিভাগৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত। অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ প্ৰস্তুতি অব্যাহত। মেলাৰ বাবে 24 অসামৰিক সেৱাৰ বিষয়াক দায়িত্ব অৰ্পণ। কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকলৰ আজি শপত গ্ৰহণ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা গ্ৰুপেৰ এখন খেলত চেকিয়া আৰু দক্ষিণ আফ্ৰিকা মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।